0: हेलो फरमाइश।
1: हेलो फरमाइश।
2: नमस्कार।
1: हेलो फरमाइश ईटानगर। खूब भाल ड्यूटी शेष हल
2: अच्छा
1: ओके ओके और सब ठीक ठाक
2: नाले
1: मैं खूब भाल और बतर के तक
2: रोद गुमा
1: अच्छा बरखुण दी दूस न ओके ओके ठीक है आज की गाना शुनब दिनेश दा
2: राजा
1: हिंदुस्तानी পৰদেশী ওকে হ্যাঁ হ্যাঁ আৰু কাকা শুনাব
2: মই শৰত দুৰা বাইকন মুণ্ডা অমল বসুমতাৰী নিতু দেৱ তাৰপৰা মন্তু বৰুৱা খুৰা তাতে আপোনাৰ
1: ওকে দিনেশ দা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ আমি আপোনাক আপোনাৰ গান শুনাই আছো।